0: हेलो फरमाइश।
1: हेलो फरमाइश
0: जी, नमस्कार। हेलो फरमाइश ईटानगर।
1: नमस्कार नमस्कार सर, मैं अमल बसुमतारी बात कर रहा हूँ, औरंगापारा सोनितपुर असम से।
0: जी अमल जी, हम आपका फिर से बहुत बहुत स्वागत करते हैं। कहिए कैसे हो आप?
1: सुनाए खबर।
0: मैं बहुत भाल, आपने कैने कहा, अपना खबर सुनाओ।
1: मैं भाल भाल, ये बागान काम करी आसो। अच्छा, इतिया আমার পাট সিঙা সকলে মানে খাব বিচারিছো মানে।
0: আচ্ছা আচ্ছা আচ্ছা, অকমান সময় পাইছে আপনি কল করিব কানে।
1: হয় হয় হয়।
0: ওকে, বহুত বহুত ধন্যবাদ।
1: বরখুন দিছে নেকি ইফালে?
0: হয় হয়, আমার ইয়াত বরখুন দি আছে, রাতিভর বরখুন দিছে।
1: বরখুন দিছিলে, বর্তমান ইটো সময় দিয়া নাই।
0: আচ্ছা, ওকে ওকে ওকে।
1: আপনি যে ইমান ভালকে অসমিয়া কথা পাতিব পারে, এটো শুনি পেলে বহুত ভাল লাগিল।
0: জানো আর অসমিয়া বহুত লগৰি আছে যে মোৰ। আৰু কোন কোন আছে এতিয়া আপোনাৰ লগত?
1: মোৰ লগত আছে, মোৰ বৌ আছে, শাহুমা আছে, আৰু দাদাৰ ছোৱালী দুজন আছে।
0: আচ্ছা,
1: এইকেইটাও ভাত পাত চিঙি আছে।
0: অকে, তেতিয়াহলে কওক আৰু আজি কোনটো।
1: আপোনাৰ ঘৰত কোন কোন আছে ছাৰ?
0: মোৰ ঘৰত হা হা হা কেলে নাই আৰে, মই আছো, মোৰ মিছেছ আছে আৰু এটা ল'ৰা এটা ছোৱালী, আমি চাৰিজন আছো।
1: ঠিক আছে, আপুনিতো ৰেডিঅ'ত কাম কৰা কিমান বছৰ মান হল? আপোনাকতো আগৰ দিনৰ পৰাই শুনি আহিছো।
0: হয় হয় হয়, এইটো আগষ্ট 30th মোৰ 30 বছৰ হৈ যাব ৰেডিঅ'তে কাম কৰা।
1: মইতো 2003 চনৰ পৰাই শুনি অহা ইটানগৰ কেন্দ্ৰ।
0: আচ্ছা, আৰে বা, আৰু কি কি প্ৰগ্ৰাম শুনে আপুনি? অকলে গানৰ প্ৰগ্ৰাম শুনে নে বেলেগ প্ৰগ্ৰামো শুনে?
1: কিছুমান পুৰণি কামত কিবা, মইতো আজিকালিতো কিবা হৈ গল, মোৰ ৰেডিঅ'খন বেয়া হৈ আছে, তাৰ কাৰণে মিডিয়ামৰ অনুষ্ঠানবিলাক বেছিকৈ শুনা নাপাওঁ।
0: পুৰণি
1: সময়ত যিটো প্ৰচাৰিত হৈ থাকে, গুড মৰ্ণিং ইটানগৰ কিবা কিবি, মৰ্ণিং এণ্টাৰটেইনমেণ্ট, সেইবিলাক শুনো।
0: আৰু
1: ফিল্মী গপচপ আৰু এইবিলাক ৰেডিঅ' অন ডিমাণ্ডতো সদায় মেছেজ কৰি থাকো, গান শুনি
0: থাকো। বহুতখিনি প্ৰগ্ৰাম শুনি দেখোন আপুনি, ভাল লাগিছে দেই।
1: আৰু ফিল্মী লেহৰতো কেতিয়াবা কেতিয়াবা SMS দিওঁ আৰু গান শুনো, যে সুৰ সংগম কিবা কিবি বিলাক বহুত ভাল লাগে। আৰু মোৰ সবচে বেষ্ট প্ৰগ্ৰামটো হ'ল হিট অফ
0: 90s. গীত শুনাই অমল জি,
1: তো মেৰা পছন্দ কা গানা হোগা দিল পৰ দেশী হোগা, ইয়ে বালা গানা হে উসকো সুনেগা।
0: ওকে জি জি, জৰুৰ সুনায়েঙ্গে।
1: অর মে ইস গানে কো ডেডিকেট কৰনা চাহতা হু মেৰে দোস্ত হে ভাই কোন মুন্ডা, বিমল বসুমতারী
0: জি,
1: রমেশ পাত্র, যোগেন্দ্র রংপি, প্রেমজিৎ চক্রবর্তী, অনুপ কুমার পতাচার্য, চুটাপা ভাবি, যোগেশ, লকেন্দ্র বর্মা, চুনীল ঝা, প্রেম সিং সসোদিয়া, কেশরী সিং রাজপুত, মঙ্গলাল চান্ডেল, গৌতম রায় বলে, আর বহুত সাথীও কে লিয়ে
0: ইস গান কো
1: ডেডিকেট রহুঙ্গা, আর আপকো ভি ডেডিকেট রহুঙ্গা, আর নুরি ম্যাম কো ভি ডেডিকেট রহেগা।
0: ওকে, মুঝে আর নুরি ম্যাম কো ডেডিকেট করনে কে লিয়ে বহুত বহুত ধন্যবাদ। তমল জি, কল করনে কে লিয়ে বহুত বহুত ধন্যবাদ। সুনতে হ্যাঁ আপকে পছন্দ কা গানা।

0: हेलो फरमाइश।
1: हेलो हेलो जी, नमस्ते
0: जी नमस्ते। हेलो फरमाइश, कार्यक्रम में आपका स्वागत है।
1: जी
0: जी
1: हाँ। मैं बेचैनी बगान गुलाहट आसाम से रमेश पात्र बात कर रहा हूँ।
0: ओ रमेश जी, कॉल करने के लिए बहुत बहुत शुक्रिया। कैनो को आसे अपनी?
1: हाँ भले, अपना भल नए?
0: হয় হয় ময়ো খুব ভাল। আৰু তাত কি বৰষুণ পৰিছে?
1: অ বতৰ কেনেকুৱা এইফালে?
0: তো ইয়া আমাৰ ইয়াততো বৰষুণ পৰি আছে।
1: অ আমাৰ ইয়াতো বৰষুণ ৰ'দ মানে শান্তি নাই আৰু।
0: ও হয় হয় হয় হয়, বৰষুণ হলে বেছি বৰষুণ আৰু ৰ'দ হলে পাই নাই। অ'কে হয় হয় হয়। এতিয়া ক'ৰ পৰা কৈ আছে আপুনি? ঘৰৰ পৰা নাই বাহিৰত আছে?
1: ঘৰৰ পৰাই কৈ আছো।
0: আচ্ছা আচ্ছা, আৰু কোন কোন আছে আপোনাৰ ঘৰত?
1: ঘৰত মোৰ মানুহজনী আছে, কাম লগাই আছে ভিতৰত।
0: আচ্ছা অ'কে।
1: তাৰপিছত আৰু আজি একো বন্ধ, স্কুল বন্ধ, ল'ৰা ছোৱালীবোৰ পায়
0: ওকে ওকে ওকে হয় হয় আচ্ছা আচ্ছা আচ্ছা হয়, ভালে ভালে থাকক। আৰু কওক আজি কোন ফিল্মৰ গানা আপোনাক শুনাম?
1: কুলি নম্বৰ ওৱান।
0: কুলি নম্বৰ ওৱান
1: গানটো জব দিল না লাগে দিলদাৰ।
0: ওকে, আৰু কাক ডেডিকেট কৰিব আপুনি এইটো গানটো?
1: ডেডিকেট মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ।
0: ওকে, নমস্কাৰ কব আমাৰ ফালৰ পৰা।
1: নিশ্চয়
0: হয় হয়।
1: তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেন্দ্ৰ ৰংপি, যোগেন্দ্ৰ ৰংপিৰ পিছত আৰু শুনি থকা সকলোকে ডেডিকেট কৰিলো।
0: ওকে, আপুনি সকলোকে ডেডিকেট। ওকে থ্যাংক ইউ, মুঝে ভি ডেডিকেট কৰিলে বহুত বহুত ধন্যবাদ। তো ৰমেশজী, শুনতে হে আপকে পছন্দ কা গানা।